Non studio guria por pai truck leng si pinia transmission along ko pipi si ke rot kapar juik jima chathan mexina por pai truck ra minute ke papor kang du kar domalun arjik longji por pai truck ra minute thom ke pra phor por niche phong nilun je rajai mek arjik longji por pai truck ra minute thom ke pra ser ke papor karbi lun bare malun arjik longji পৰফাই ট্ৰক চিৰা মিনিট কে পাপৰ কিচু নাযায় মেক আৰ্জিক লংজি পৰফাই ট্ৰক চিৰা মিনিট ফ্লি কে পাপৰ লোন চিতোৱা লোন আৰ্জিক লংজি পৰফাই নেৰকেপৰা মিনিট থম কে পাপৰ কাৰ্বি লিৰমিয়া লোন আৰ্জিক লংজি পৰফাই চেৰকেপৰা মিনিট ক্ৰে ফৰ হিন্দী লামাৰ জানা লোন আৰ্জিক লংজি পৰফাই চেৰকেপৰা মিনিট ফ্লি কেপৰা ফৰ ইংলিছ আলোন আৰ্জিক লংজি পৰফাই কেপৰা মিনিট ক্ৰেপ হোৱাপৰ থান পাৰে এজাই মেক আৰ্জিক লংজি পৰফাই কেপৰা মিনিট থম কেপ আপৰ ৰাজেশ ক্ৰ' লাপেন আৰে আচাং হোৱা তুম কাবন্দা আলাম কান আৰ্জিক লংজি পৰফাই ক্ৰে ইচিয়াপৰ চোৱাৰ লোৱা চেং টঙা যায় মেক আংডেং লং পেন জৰলিন তাৰো পি লাপেন হুটবেং ৰূপজিলিং টিপিয়াং বং জিহুত চিপুত আৰ্জিক লংজি পৰফাই কেথম ৰাপ্লি কেপৰা ফৰ গুৱাহাটী পেনে পাচেতাক কাৰ্বি আজাই মেক আৰ্জিক লংজি পৰফাই প্লিৰা মিনিট থম কেপ আপৰ ডিমাচা লিৰমিয়া লোন আৰ্জিক লংজি পৰফাই প্লিৰা মিনিট প্লি কেপৰা ফৰ বড়ো লিৰমিয়া লোন আৰ্জিক লংজি পৰফাই ফৰ ৰংৰূপ আজাই মেক আৰ্জিক লংজি পৰফাই ফৰা মিনিট থম কেপ আপৰ পিনি আচাৰলাম থি আৰ্জিক লংজি পৰফাই ফৰা মিনিট থমকেবৰা ইচি আপৰ কাৰ্বি লোন বাৰে মালোন আৰ্জিক লংজি পৰফাই ফৰা মিনিট ফকেপ আপৰ লামজৰা জাইমেক মেক আংডেং লং পেন ৱৰ্ল্ড ইউথ স্কিল ডে আৰানি পেন পাছে তন্দনচি আকাশবাণী ডিফু ষ্টেচন অলং পেন কাপাচাটাক চেং ডিমাৰিচ তাৰোপি পেনকেটক ধনঞ্জয় ৰংপি লামজৰ কেথান আৰ্জিক লংজি পৰফাই ট্ৰক আপৰ নন আৰু মাচাৰালাম থিয়াজাই মেক আৰ্জিক লংজি পৰফাই ট্ৰক ৰামিনী থমকেপ আপৰ হিন্দী লামাৰজান কালিয়া লোন আৰ্জিক লংজি পৰফাই ট্ৰক চি আপৰ কাৰ্বি ডেট লংৰি চিংহন আলোন আৰ্জিক লংজি পৰফাই ট্ৰক চিৰা মিনিট ক্ৰে ফৰ আছামিজ লামাৰ জান আলোন আৰ্জিক লংজি পৰফাই ট্ৰক চিৰা মিনিট থম কেপ আপৰ অক প্ৰাণা যায় মেক আৰ্জিক লংজি পৰফাই নেৰ কেপ আপৰ ইংলিছ আলোন আৰ্জিক লংজি পৰফাই নেৰ কেপৰা মিনিট ক্ৰে ফৰ কাই হাৰ লিঙা যায় মেক আৰ্জিক লংজি পৰফাই চেৰকেপৰা মিনিট ক্ৰেপ হোৱাপৰ ৱাৰ মনা যায় মেক আৰ্জিক লংজি পৰফাই চেৰকেপৰা মিনিট থম কেপ আপৰ কাৰ্বি লামাৰ জানালোন আৰ্জিক লংজি লাপোৱান হেনলো পিনিয়ে ট্ৰান্সমিশ্যন অলং কেৰত কাপাৰ যুজিয়া যায় মেকে নন ষ্টুডিঅ' ঘূৰিয়াপৰ পৰফাই ট্ৰকৰা মিনিট ভ প্লেংলতি দেলহি পেনে পাচাতাক ইংলিছ আলাম পেন বিৰতা আৰ্জিক লংপ'

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, শেহতীয়া বানত ৰাজ্যৰ 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন, বিগত 5 বছৰত ৰাজ্যত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিধানসভাত প্ৰকাশ, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত পৰ্যালোচনা বৈঠক, অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। এইবাৰৰ বানত 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি 12টা ৰাজহচক্ৰৰ 99খন গাঁৱৰ 37,032জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহচক্ৰ এলেকাত এজন লোকে বাঢ়নী পানীত বুৰ গৈ প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 4লৈ বৃদ্ধি হৈছে। লখিমপুৰ জিলাত সৰ্বাধিক 35,000 লোক ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ

0: আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাকেইখনত 1000 হেক্টৰৰো অধিক কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইতিমধ্যে বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীৱ কৰি তুলিছে। 24টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি থকা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ 16 অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব। আজি সদন পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনত আলোচনা অনুষ্ঠিত হ'ব। গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইপিনে বাজেট সন্দৰ্ভতো আজি সদনত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কে বিতৰ্কত অংশ ল'ব। বিধানসভাত কালি ৰাজ্যখনত বিগত 5 বছৰত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰে। বিধায়ক দীপ্তিময় চৌধুৰীৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য সদৰি কৰে। তেওঁ কয় যে ৰাজ্যৰ 3,12,982 হেক্টৰ বনভূমি এতিয়াও দখলকাৰীৰ কবলত আছে। আনহাতে ৰাজ্যখনলৈ 2025-26 বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা 47,000লৈ বৃদ্ধি পাইছে বুলি কালি পৰ্যটন মন্ত্ৰী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। কমেও 28খন বিদেশী ৰাষ্ট্ৰৰ পৰা অসমলৈ পৰ্যটক আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি বিধানসভাত এই কথা প্ৰকাশ কৰে। বিভাগীয়ভাৱে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে প্ৰতিবেদনখন নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ কয়। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজিদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণি প্ৰস্তাৱ মানি লয়। ইপিনে জনজাতিকৰণৰ বিষয়টো আলাপ আলোচনা মৰ্মে সমাধানৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ জনজাতিৰ লোকসকলৰ শংকা দূৰ কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰিব লাগিব। এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি তেওঁ কয়।
1: অলপ চিন্তা চৰ্চাৰে আলাপ আলোচনাৰে এই কামটো আগবাঢ়িছে। যিসকল বৰ্তমানৰ অনুসূচিত জনজাতি জাতীয় ব্যক্তি তেখেতলোকৰ কিছু শংকা আছে, সেই শংকা আমি দূৰ কৰিব লাগিব, আলাপ আলোচনা কৰি দূৰ কৰিব লাগিব। আলাপ আলোচনা নকৰি কাজিয়া কৰি যিসকলে ST ডিমাণ্ড কৰি আছে তেওঁলোকেও হয়তো ST নিবিচাৰিব, কাৰণ আমি সকলো অসমীয়া সকলো একেলগেই ডাঙৰ দীঘল হৈছোঁ। গতিকে মিচিং এজনক আমি কষ্ট দি মানে মনটো বেয়া কৰে, বড়ো এজনক মনটো বেয়া কৰে, কাৰ্বি এজনক মনটো বেয়া কৰে, হয়তো আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী কোনোৱে নিবিচাৰিব বা চাহ জনগোষ্ঠী কোনে নিবিচাৰিব। সকলোৱে বিচাৰে আলাপ আলোচনা হওক, আলাপ আলোচনা নিৰন্তৰভাৱে চলি আছে, নিশ্চয়কৈ সমাধান সূত্ৰ ওলাব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা এই সাহায্য আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত হোৱা পৰ্যালোচনা বৈঠকত মন্ত্ৰী ডঃ অনুজ পেগু, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, নীলিমা দেৱী আৰু বিমল বৰা উপস্থিত থাকে। ইপিনে ৰাজ্যখনৰ বান আৰু আন স্পৰ্শকাতৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ তথা চৰকাৰলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে গঠন কৰা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কালি আন এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই অংশ লয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিভিন্ন বেংক আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলে যাতে সহজে মুদ্ৰা ঋণ, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ গঠন, প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী আদিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে তাৰ বাবে পদক্ষেপ ল'বলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যুৱক যুৱতীসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি ব্যৱসায় বাণিজ্যৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বৰঙণি যোগাব পৰাকৈ চৰকাৰে প্ৰায় 2 লাখ যুৱক যুৱতীক 2 লাখ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰিছে। পৰৱৰ্তী পৰ্যায়ত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে তেওঁলোকে বিভিন্ন আঁচনিৰ সহায় লৈ ঋণ লাভ কৰিব পৰাকৈ সুবিধা প্ৰদান কৰিবলৈও বৈঠকত আহ্বান জনোৱা হয়। এই ক্ষেত্ৰত উদ্যোগ বিভাগ আৰু বেংক শাখাসমূহৰ সহযোগত হিতাধিকাৰীসকলক সজাগ কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়।

জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পূৰৱী শৰ্মাৰ কালি সন্ধিয়া আকস্মিকভাৱে দেহাৱসান ঘটে। হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। 1980 চনত নিব বৰুৱা পৰিচালিত আজলী নবৌ ছবিৰে অসমীয়া ছবি জগতত আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে অভিমান, পিতা পুত্ৰ, সোণমইনা, প্ৰথম ৰাগিনী, বাৰুদ, চিৰাজ, জীৱন নদীৰ দুটিপাৰ, নায়ক, প্ৰভাতী পক্ষীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকীয়ে আকাশবাণী, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্য

0: পক্ষীৰ গান, কন্যাদান, ৰক্তবীজ, বিধাতাকে ধৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। অভিনেত্ৰীগৰাকী আকাশবাণী, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। এগৰাকী সফল নৃত্য পতিয়সী হিচাপেও চলচ্চিত্ৰৰ বিভিন্ন ভূমিকাত তেওঁ দৰ্শকক মোহাচ্ছন্ন কৰিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত স্বামী বিশিষ্ট অভিনেতা তপন দাস, এগৰাকী কন্যাকে ধৰি বহু গুণমুগ্ধক এৰি থৈ গৈছে। অভিনেত্ৰীগৰাকীৰ বিয়োগত চলচ্চিত্ৰ জগতত গভীৰ শূন্যতাত সৃষ্টি হোৱাৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে এগৰাকী গুণী শিল্পী হিচাপে অভিনেত্ৰীগৰাকীয়ে এৰি যোৱা সৃষ্টিৰাজি আৰু শিল্প সাধনাই চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। ৰূপালী পৰ্দাত তেওঁ জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰৰে অভিনেত্ৰীগৰাকী অনুৰাগীৰ মানসপটত চিৰকাল জীয়াই থাকিব বুলিও তেওঁ কয়। অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কালি গুৱাহাটীৰ ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি অভিনেত্ৰীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: অসমৰ ছবি জগতৰ সোণালী যিখিনি সময়, সেই সময়খিনি 80-90 দশকৰ সময়ছোৱাৰ এগৰাকী অতি জনপ্ৰিয় শিল্পী আছিল ৰবি শৰ্মা ডাঙৰীয়ানী। তেখেতৰ অভিনয়ে সমগ্ৰ অসমৰ শ্ৰোতা দৰ্শকক সন্মোহিত কৰি ৰাখিছে, হঠাৎ মৃত্যুক সাৱটি লৈ শোকস্তব্ধ কৰি তুলিছে। কাৰণ এগৰাকী অভিনেত্ৰীৰ পৰা অসমে আৰু অভিনয়ৰ ক্ষেত্ৰখনত, সাংস্কৃতিক ক্ষেত্ৰখনত আৰু আশা কৰিছিল, কাৰণ বহুত বেছি বয়সো হোৱা নাছিল। আজি এনেধৰণে আমাৰ মাজৰ পৰা আঁতৰি যোৱা কথাটো সহজভাৱে কোনেও ল'ব পৰা নাই। সমগ্ৰ অসমবাসীৰ লগতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো হতচকিত হৈছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত আজি পুনৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য লোৱা হ'ব। কালি সময়ৰ অভাৱৰ বাবে তেওঁৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ নহল, সেয়েহে আজি তেওঁক পুনৰ আদালতত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কালি সাক্ষ্য গ্ৰহণ সন্দৰ্ভত পামী বৰঠাকুৰে সাংবাদিকৰ আগত এইদৰে কয়।
2: মোৰ ফালৰ পৰা যিখিনি মই ক'বলগীয়া সেইখিনি মই কৈছোঁ, যিহেতু ময়ো আমি পৰিয়ালৰ হৈ আমি FIR দিছিলোঁ, সেইখিনিও মেনশ্যন কৰিছোঁ। আমি গোটেই ডিটেইলছখিনি মই যিখিনি জানো কথা সেইখিনি মই সম্পূৰ্ণকৈ জনাইছোঁ তেওঁলোকক। প্ৰতিজনৰ কথা সোমাইছে মোৰ ভাষ্যত, প্ৰতিজনৰ দুখখিনি সোমাইছে আৰু মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিচ পাব লাগে। গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই, কোনো কণ্ডিশ্যন নাই। গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ। আৰু
0: কালি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতীয়েও সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতীক প্ৰতিজেৰা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত আঁচনিৰ অধীনৰ প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে ঠিকাদাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অমৃত অসমৰ পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, অতিৰিক্ত পৰিচালন সঞ্চালক শান্তনু সূত্ৰধৰকে ধৰি সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ 22 মিনিটত প্ৰথমটো আৰু পেড্ৰ পৰোৱে 58 মিনিটত দ্বিতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফী জয় কৰাৰ সুদীৰ্ঘ 16 বছৰৰ বিৰতিৰ মূৰত এইবেলি লা ৰোজা হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল আজি নিশা আটলাণ্টা ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা 12:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে অভিনেত্ৰী পূৰৱী শৰ্মাৰ অকাল বিয়োগ, ৰাজ্যত নতুন ৰাজহ চক্ৰৰ গঠন, হৰমুজ প্ৰণালীত পণ্যবাহী জাহাজত আক্ৰমণ, পাইকাৰী মুদ্ৰাস্ফীতিৰ বৃদ্ধি আদি আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰেক্ষাপটৰ বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বিগত 5 বছৰত অসমলৈ 3.5 কোটিতকৈও অধিক পৰ্যটন

0: অহা বুলি সদনত মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰা বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মূল্যবৃদ্ধিৰ বাবে জনসাধাৰণে সমস্যাৰ সন্মুখীন হোৱা বুলি এটা বাতৰি আকাশলংঘী মূল্যবৃদ্ধিত গ্ৰাহকৰ হাহাকাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। হৰ্মুজ প্ৰণালীৰে পাৰ হোৱা প্ৰতিখন জাহাজক 20% কৰ আৰোপ কৰা হ'ব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ ফলত বিশ্বত খাৰুৱা তেলৰ সংকট ঘনীভূত হ'ব বুলি এটা বাতৰি দৈনিক জনভূমিৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। হৰ্মুজত তৈলবাহী জাহাজত আক্ৰমণ সন্দৰ্ভত আন এটা বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আন এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতেও মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে যন্তৰ মন্তৰত অনহনৰত সনম অংশুকৰ স্বাস্থ্যৰ অৱনতি সন্দৰ্ভত এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি আৰু ভূপ্ৰাকৃতিক অস্থিৰতাত বিধ্বস্ত পাহাৰীয়া আন্তঃগাঁথনি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে মিৰি জিয়ৰী উপন্যাসখন স্পেনিছ ভাষাত প্ৰকাশ পোৱাৰ বিষয়েও এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে পদ্মশ্ৰী গীতা উপাধ্যায়ৰ বিয়োগৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ ভূগৰ্ভৰ পানীত আৰ্চেনিক আৰু ফ্লৰাইডৰ মান উদ্বেগজনকভাৱে বৃদ্ধি হোৱা বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে অভিনেত্ৰী পুৰবী শৰ্মাৰ বিয়োগৰ বাতৰিটো বিভিন্ন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ধন্যবাদ জিন্তি ৰাণী ডেকা। বিগত বছৰৰ দৰে এইবেলিও ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই ছাত্ৰ ছাত্ৰীসকলক এই কৰ্মশালাত অংশ লোৱাৰ বাবে আহ্বান জনাইছে। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। শেহতীয়া বানত ৰাজ্যৰ 6খন জিলাৰ 37,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বিগত 5 বছৰত ৰাজ্যত 15,861 হেক্টৰ ভূমি দখলমুক্ত হোৱা বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিধানসভাত প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি 2026-27ৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত পৰ্যালোচনা বৈঠক। অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেত্ৰী পুৰবী শৰ্মাৰ দেহাৱসান আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিনা পাৰ্পল চিটি, কৃষক পঞ্জীয়ন, সীমা নিৰ্ধাৰণ আদি বিভিন্ন বিষয়ত আলোচনা অনুষ্ঠিত হয়। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আজি ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। শক্তি, বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰে সমৃদ্ধ যুৱ প্ৰজন্ম বিকশিত ভাৰতৰ শক্তিশালী আন্তঃগাঁথনি বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উল্লেখ কৰে। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। আৰু স্পেইনে চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নিশা আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যত বিগত দহ বছৰত দৰিদ্ৰতাৰ হাৰ 14% হ্ৰাস হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত মন্তব্য গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ডিব্ৰুগড়ৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ নমস্কাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা এতিয়া শুনক বিতং বাতৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে ৰাজ্যৰ চহকী সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিচিত কপৌ ফুলৰ পাতল বেঙুনীয়া ৰঙেৰে সমগ্ৰ গুৱাহাটী চহৰখন সজাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে তেওঁ কয় যে ৰাজস্থানৰ পিংক চিটি হিচাপে জনাজাত জয়পুৰৰ আৰ্হিৰে গুৱাহাটীক পাৰ্পল চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে সকলো ৱাৰ্ডৰ নাগৰিক সমিতি উন্নয়ন সমিতি তথা স্থানীয় ৰাজহুৱা সমিতিসমূহক স্বেচ্ছামূলকভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে ইপিনে সদনত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অভিভাষণত চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে প্ৰকাশ কৰে ডঃ শৰ্মাই বিগত দহ বছৰত দ্বৈত ইঞ্জিন চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যৰ দৰিদ্ৰতাৰ হাৰ 2015 চনৰ 32.68% তুলনাত বৰ্তমান 14% অৱনমিত হৈছে এই ক্ষেত্ৰত অৰুণোদয় আঁচনিয়ে বিশেষ ভূমিকা পালন কৰিছে বুলি তেওঁ প্ৰকাশ কৰে
1: অসমত যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14% আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলায় উইল বি ছিংগল ডিজিট মই নিশ্চিত ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয় একাডেমিক কেইবাখনো পেপাৰ চলাইছে যে অৰুণোদয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত আমি যদি NFSS 5 আৰু 6ৰ মাজত অসমৰ পৰিৱৰ্তন দিওঁ কিষাণ সন্মান নিধি নিযুত মইনা অৰুণোদয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিনামূলীয়া চাউল এই গোটেই আঁচনিবিলাকে আজি প্ৰত্যক্ষভাৱে দৰিদ্ৰতাক আক্ৰমণ কৰিছে
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰাবাটৰ বান সমস্যাৰ প্ৰসংগত কয় যে গুৱাহাটী ৰিং ৰোড প্ৰকল্পই যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই প্ৰকল্পৰ বাবে ইতিমধ্যে 150

0: কোটি টকা আবণ্টন দিয়া হৈছে আৰু বৰ্তমান ইয়াৰ নক্সা প্ৰস্তুত কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিকভাৱে নক্সা পৰীক্ষা কৰি ৰিং ৰোড প্ৰকল্পৰ কাম আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে।
1: গুৱাহাটী ৰিং ৰোড পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবল্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছো যে ড্ৰয়িংখন আই আই টি গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবো যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলো সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনাৰ বিষয়েও আজি বিধানসভাত প্ৰকাশ কৰে। বিধানসভাত আজি পি এম কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও পি এম কিষাণৰ ঋণ লাভ কৰিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে পি এম কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী কৃষি আন্তঃগাঁথনি পুঁজিৰ জৰিয়তে ৰাজ্যৰ উদ্যমী কৃষি উদ্যোগীসকলক সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অহা 25 জুলাইত গুৱাহাটীত ৰাজ্যৰ প্ৰায় 5,000 কৃষি উদ্যমীক সাক্ষাৎ কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হ'ব।
2: ৰাজ্যত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে কিছু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। বনমন্ত্ৰীগৰাকীয়ে আজি এখন সংবাদমেলত কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত গুৰুত্ব আৰোপ কৰিব লাগিব। বিশেষকৈ হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব দিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একো একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি শ্ৰীবৰুৱাই জানিবলৈ দিয়ে। হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ ক্ষতিপূৰণ সন্দৰ্ভত বনমন্ত্ৰীগৰাকীয়ে কয় যে হাতীৰ আক্ৰমণত কোনো লোকৰ মৃত্যু হলে 6,00,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীয়ে শস্য পথাৰ নষ্ট কৰিলে এবিঘা মাটিত 8,000 টকাকৈ সাহায্য প্ৰদানৰ ব্যৱস্থা আছে বুলিও শ্ৰীবৰুৱাই জানিবলৈ দিয়ে।
3: অসমৰ এটা বিভিন্ন অঞ্চলৰ ডাঙৰ সমস্যাটো হৈছে যে হাতী মানুহৰ সংঘাত। প্ৰতিটো বছৰে প্ৰায় 150 ব্যক্তিৰ মৃত্যুমুখত পৰে, বিভিন্ন খাদ্য শস্য নষ্ট কৰে, বিভিন্ন ধৰণৰ কৃষি ব্যৱস্থাত ক্ষতি কৰে। গতিকে এই কামসমূহ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ বা তাৰ এটা সমাধান উত্তৰ ওলাব পাৰোঁ তাৰ কাৰণে আমি আলোচনা কৰিছিলোঁ। হাতী মানুহৰ সংঘাতটো নিৰাময় কৰিবৰ কাৰণে কিছু শ্বৰ্ট টাৰ্ম প্ৰজেক্ট লাগিব, কিছু লং টাৰ্ম কথা লাগিব। আৰু লং টাৰ্ম কথাটো এইটোৱে যে আমি ফৰেষ্টেশ্যন বা বনানীকৰণ বঢ়াব লাগিব, হাতীৰ উপযুক্ত ঠাই সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে আমি কেনেকৈ কোন অঞ্চলত ক'ত ক'ত ঠাই আছে যে এইখিনি হাতীৰ কাৰণে আমি প্লেণ্টেশ্যন কৰিব লাগিব, এই ঠাইখিনিত হাতীৰ উপযোগী বা হাতীৰ প্ৰয়োজনীয় খাদ্য গছ লগাব লাগিব, এই ধৰণৰ কথাখিনিও পাতিছো। আৰু সেই হাতীখিনি কোনটো অঞ্চল বিচৰণ কৰে তাৰ ওপৰত ভিত্তি কৰি আমি একোটা জোন বনাই দিছো।
2: প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰ বাবে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষিপ্ৰ কৰিবলৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন সভাত আয়ুক্ত শৰ্মাই প্ৰকৃত কৃষকসকল যাতে হাৰ লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত কৃষক পঞ্জীয়ন ব্যৱস্থাৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, পল্লৱী গগৈ, ৰাজচক্ৰ বিষয়া, জিলা কৃষি বিষয়া আৰু বিভাগটোৰ আন বিষয়াসকল উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিত বিশেষ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত যোৰহাট, তিয়ক, মৰিয়নী আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলক অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে বিভিন্ন লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কলা কৌশল শিকোৱাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট সমষ্টিত আজিৰে পৰা 30 জুলাইলৈ যোৰহাট থিয়েটাৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। তিতাবৰ সমজিলা প্ৰশাসনৰ সহযোগত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা কৰ্মশালাত নাটৰ প্ৰশিক্ষণ দিয়া হ'ব। সমষ্টিটোৰ কলাতীৰ্থ সংগীত মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত আন এটা কৰ্মশালাত ভূপেন্দ্ৰ সংগীত আৰু লোকগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। পাঠশালা শিক্ষাবিদ আদৰ্শ বুনিয়াদী হাইস্কুলত আজি নতুন শিক্ষানীতি 2020 বিষয়ক এখন এদিনীয়া

0: শিক্ষক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামীয়ে সমল ব্যক্তিৰূপে ভাগ লোৱা এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীৰ মনস্তত্ব, ভাষা শিক্ষণৰ দক্ষতা আৰু আধুনিক শ্ৰেণীকোঠা পৰিচালনাৰ বিভিন্ন দিশত প্ৰশিক্ষণ দিয়া হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক উৎপল বৰগাকুটি উদ্বোধন কৰা এই কৰ্মশালাখন সঞ্চালনা কৰে শিক্ষাবিদ নন্দ দুলাল চৌধুৰীয়ে। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত লোকপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ লোকপিয়ল সম্পৰ্কীয় প্ৰস্তুতি আৰু অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। জিলাখনৰ বিভিন্ন ৰাজচক্ৰৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকা এই সভাত আয়ুক্ত তিৱাৰীয়ে বিষয়াসকলক সকলো দায়িত্ব সময়মতে, সঠিকভাৱে আৰু সমন্বয় ৰক্ষা কৰি সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে।
1: ৰাজ্য চৰকাৰে বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ পৰিৱেশৰ দায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে সংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ইয়াৰ পাছতে ৰাজ্যপাল আচাৰ্যই চাবুৱাত নিৰ্মীয়মান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ চৌহদো পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ হীৰেন্দ্ৰনাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰকে ধৰি অধ্যাপক, অধ্যাপিকা আৰু শিক্ষাৰ্থীসকলো উপস্থিত থাকে। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। চেট্টি আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হুকুম সম্পূৰ্ণভাৱে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কৰ্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহ্বান মৰ্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কৰ্মবিৰতি পালন কৰিছে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱা বিধি প্ৰণয়ন, দৰমহাৰ বিসংগতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলা ন্যায়িক কৰ্মচাৰীসকলেও বিভিন্ন দাবীৰ সমৰ্থনত দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে তেওঁলোকৰ দাবীসমূহ বিভিন্ন মাধ্যমেৰে চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ পাছতো পূৰণ নোহোৱাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইপিনে ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্ৰহণ কৰিব পৰা নহল। গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ তিমুৱৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পথ সুৰক্ষাৰ বিভিন্ন দিশৰ উপৰি বিগত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয়। বৈঠকত লগতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত CCTV স্থাপন, ফুটব্ৰিজ নিৰ্মাণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সভাত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, গোৱালপাৰা পশ্চিম সমজিলাৰ আয়ুক্ত ঋতুত্তম বৰাকে ধৰি কেইবাগৰাকীও বিষয়া আৰু অভিযন্তাই অংশগ্ৰহণ কৰে। নগাঁও জিলাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ চৰাপাৰাত আজি এটা পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটি শিশুৰ থিতাতে মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনত MG এনৰেগাৰ এটা আধাৰশিলাৰ কাষত কেইটামান কণ কণ ল'ৰা ছোৱালীয়ে খেলি থকা অৱস্থাত আধাৰশিলাটো ভাঙি দুটি শিশুৰ গাত পৰাত থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত এগৰাকী কিশোৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত কিশোৰীগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেজপুৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ লগতে বিভিন্ন দল সংগঠনে পুষ্পাঞ্জলি অৰ্পণেৰে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি পুৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপনৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সৃষ্টিশীলতা, দেশপ্ৰেম আৰু ভাষিক সমন্বয়েৰে অসমীয়া আৰু নেপালী ভাষাত সাহিত্য চৰ্চা কৰি সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা গীতা উপাধ্যায়ে দুবাৰকৈ সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰি

শেহতীয়াকৈ অসম চৰকাৰৰ সতীৰ সাধনী বঁটা লাভ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গলত পৰাস্ত কৰি স্পেইন ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মিয়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। অহা 20 জুলাইত নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত বিগত 10 বছৰত দৰিদ্ৰতাৰ হাৰ 14% হ্ৰাস হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত মন্তব্য। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পই যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ডিব্ৰুগড়ৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।